0: तुम क्लास तुम कुफा भी
1: ले सिचुएशन नहीं वाहो का जान ना अच्छी क्या वाहो का जान या स्थिति ना माँ फापूस अच्छी लासा उठाने वे रिश्ता का पुल ठीक है जान लेते ना जावर लेते ना ना तुम का बनाता हम ले जावर चाहो मालिन स्थिति ना निश्चित माकास क्या सोशल बाहो का रोज रिस सचिरा येरा माही तो जोआ दिन जावर चाह मिशन प्रॉब्लम अच्छी क्या जो दिन में दम न्यानुआन Farinha zavatra izany izany amiko natokana ho an'ny mpanao politika ireny fa tsy natokana ho an'ny sarababem-bahoaka.
2: Na afa-po. Ny tena nandrasana azy dia ilay tena tanao izany ilay hoe fivoahana tena hoe jiro tsy tapaka, ny fahasahiranan'olona. Izay ny tena nandrasana e. Fa izany hoe tsisy vokana. Fampanantenana fotsiny kosa aloha ny azy e. Izaho aloha tena tsy nankasitraka an'iny teneniny iny e. Tsy araka ny nampanantenainy. Hoe vita 40 andro moa ilay nampanantenainy iny. Tena ohatrany hoe fitaka be izany ilay izy e.
1: Ohatrany hoe valibaly valipiraingina ay fotsiny ilay izy dia izay tsaiky. Nanantena any hoe satria izy ilay zavatra be dia be mihitsy eo dia tsitako tsony hoe izany raisiko izany tsy raisy satria efa fiainy lainga koa ilay fiainana. Izay ny tena maro.
3: Tsorany ma mitondra ny sopirenena frantsiana azy izao ny malina be any sohina zany hatramina zao ny fahaleovantena zany dia fa hoe mba nitaky izay fahaleovantena zany dia tokony tsirarony tsoa zany ny tokony anana sopirenena frantsiana ny mpitondra
4: aloha tonga dia tsy piako amina tenanahy karaha tsotra fotsiny e le sosialim-bahoaka moa zany tokony tonga dia hita mivantana hoe aiza ka hatraiza le performance an'le filoha zany hatramin'izay ka hatramin'izao. Ny tena marina moa zany nandritry ny folo taona no nitondrany folo io teo hoe tsy piako manokana iandra zoelona moa zany le nkabaro maliny folo taona nitondrany teto a amiko manokana aloha zany tsy de hoe nisy hoe fiovana be hoe nanahoana ny fiovana moa nisy fa raha mba nakany amin'tsara moa le izy ka nanenina fa hatreto aloha zany de tsy hitako inona mba mbola fivoarany teto ary aloha lavitra raha zany le talora ny tena marina anisany no mifidy anazy a fa tsy afeniko aloha hoe somary nanenina kely ihany aho nandatsaka an'le vato anazy.
0: Saotra tomboko lahy, saotra tomboko vavy.